ৰাগ ৰাৱণ মা গুন্দাই পুগে মাধৱা, দেখি আছো সময় প্ৰসন্ন বনা মা নাই মাৰিয়ে কোদবা,